0: हेलो फरमाइश।
1: हेलो फरमाइश
0: जी, नमस्कार। हेलो फरमाइश, ईटानगर।
1: नमस्कार, नमस्कार सर, मैं अमल बसुमतारी बात कर रहा हूँ, औरंगापारा सोनीतपुर असम से।
0: जी अमल जी, हम आपका फिर से बहुत बहुत स्वागत करते हैं। कहिए, कैसे हुआ?
1: खबर
0: मैं बहुत भाल, अपनी कैने को अपना खबर सुनाओ।
1: मैं भाल भाल बागान काम कर पात सिंगा सकले मैंने खा खाबी मैंने।
0: अच्छा अच्छा अच्छा, अकमान समय पासे अपनी कल करें। ओके, बहुत बहुत धन्यवाद।
1: बरखुण दी निकी इफाले?
0: हाँ हाँ, आम बरखुण दी आस राति बरखुण दी
1: बरखुण दी बर्तमान यू समय दिए ना।
0: अच्छा, ओके ओके ओके,
1: अपनी जो इन भल्के कथा पाति पे यू शुनी पे बहुत भल लगिल।
0: जानू और बहुत लगरी आज मोर আমি চারিজন আছো।
1: ঠিক আছে, আপুনিতো ৰেডিঅ'ত কাম কৰা কিমান বছৰ মান হল? আপোনাক আগৰ দিনৰ পৰাই শুনি আহিছো।
0: হয় হয় হয়, এইটো আগষ্ট 30 তে মোৰ 30 বছৰ হৈ যাব ৰেডিঅ'তে কাম কৰা।
1: মইতো 2003 চনৰ পৰাই শুনি অহা ঈটানগৰ কেন্দ্ৰ।
0: আচ্ছা, আৰে বা, আৰু কি কি প্ৰগ্ৰাম শুনে আপুনি? অকলে গানৰ প্ৰগ্ৰাম শুনে নে বেলেগ প্ৰগ্ৰামো শুনে?
1: কিছুমান পুৰণি কামৰ কিবা, মইতো আজিকালিতো কিবা হৈ গল, মোৰ ৰেডিঅ'খন বেয়া হৈ আছে, তাৰ কাৰণে মিডিয়ামৰ হোৱা অনুষ্ঠানবিলাক বেছিকৈ শুনা নাপাওঁ।
0: পুৰণি
1: সময়ত যিটো প্ৰচাৰিত হৈ থাকে, গুড মৰ্ণিং ঈটানগৰ কিবা কিবি, মৰ্ণিং এণ্টাৰটেইনমেণ্ট, সেইবিলাক শুনো। আৰু ফিল্মী গপচপ আৰু এইবিলাক ৰেডিঅ' অন ডিমাণ্ডতো সদায় মেছেজ কৰি থাকো, গান শুনি থাকো।
0: বহুতখিনি প্ৰগ্ৰাম শুনি দেখোন।

0: তাৰপিছত আৰু আজি বন্ধ, স্কুল বন্ধ, ল'ৰা ছোৱালীবোৰ প্ৰায় পাছফালে আছে।
1: ওকে ওকে ওকে, হয় হয় আচ্ছা আচ্ছা আচ্ছা, হয় ভালে ভালে থাকক। আৰু কওক, আজি কোন ফিল্মৰ গানা আপোনাক শুনাম?
0: কুলি নম্বৰ ওৱান,
1: কুলি নম্বৰ ওৱান
0: গানটো জব দিল না লাগে দিলদাৰ।
1: ওকে, আৰু কাক ডেডিকেট কৰিব আপুনি এইটো গানটো?
0: ডেডিকেট মোৰ শ্ৰীমতী আছে ৰুণু পাত্ৰ।
1: ওকে, নমস্কাৰ কব আমাৰ ফালে পৰা
0: নিশ্চয়।
1: হয় হয়।
0: তাৰপিছত থাকিব ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, যোগেন্দ্ৰ ৰংপি, যোগেন্দ্ৰ ৰংপিৰ পিছত আৰু শুনি থকা সকলোকে ডেডিকেট কৰিম।
1: ওকে, আপুনি সকলোকে ডেডিকেট। ওকে, থেংক ইউ, মুঝে ভি ডেডিকেট কৰনে লিয়ে বহুত বহুত ধন্যবাদ। তো ৰমেশ জী, সুনতে হে আপকে পছন্দ কা গানা।